এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল বিধানসভাত আজি মুখ্যমন্ত্ৰীৰ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল মহিলাৰ বাবে এক তৃতীয়াংশ আসনৰ ব্যৱস্থা কাৰ্যকৰীৰ বাবে লোৱা প্ৰস্তাৱৰ আলোচনা 2027 বৰ্ষৰ লোকপিয়ল আৰু গৃহ পিয়লৰ সৈতে জড়িত বিষয়াসকলৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলন মুম্বাইত দ্বিতীয়টো অসম ভৱন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰক ভূমি হস্তান্তৰ ৰাজ্যৰ বিভিন্ন জিলাত জনভাগিদাৰী অভিযানৰ সফল সামৰণি আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তী ৰাণী ডেকা। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল কৰিব। মন্ত্ৰী শ্ৰী শৰ্মাই বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলী 69(1)ৰ নিয়মৰ অধীনত উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026ৰ জৰিয়তে তৎকালীনভাৱে বিধায়ন প্ৰণয়ন কৰিবলগীয়া হোৱা পৰিস্থিতিৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰি বিবৃতি প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজিৰ সদনতে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধন বিধেয়ক 2026ৰ উত্থাপন কৰিবলৈ অধ্যক্ষৰ অনুমতি বিচাৰিব আৰু বিধেয়কখন উত্থাপন কৰিব। ইয়াৰ পাছতে কালি বিধায়ক বিশ্বজিৎ ফুকনে উত্থাপন কৰা আৰু বিধায়ক সুশান্ত বৰগোহাঁয়ে সমৰ্থন কৰা ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আজি অসম বিধানসভাৰ সদস্যসকলে তেওঁৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে প্ৰস্তাৱ গ্ৰহণ কৰি এই সন্দৰ্ভত বিস্তৃত আলোচনা অনুষ্ঠিত কৰিব। বিধানসভাৰ অধিৱেশনত কালি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে মহিলাৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে উত্থাপিত সংকল্প প্ৰস্তাৱ সন্দৰ্ভত আজি আলোচনা অনুষ্ঠিত হোৱাৰ লগতে এই সংকল্প প্ৰস্তাৱটো পাৰিতকৰণৰ বাবে প্ৰস্তাৱ কৰিব। উল্লেখযোগ্য যে মন্ত্ৰী শ্ৰীমতী নেওগে কালি এই প্ৰস্তাৱ উত্থাপন কৰি কয় যে দেশৰ আধা সংখ্যক মহিলাৰ উন্নতি নিশ্চিত নহলে দেশৰ প্ৰগতি সুনিশ্চিত নহয়। তেওঁ কয় যে প্ৰাচীন কালৰে পৰাই ভাৰতত মহিলাক উচ্চ স্থান দি অহা হৈছে যদিও সময়ে সময়ে মহিলাৰ সন্মান মৰ্যাদা হানি হোৱা অনেক কাৰ্যও পৰিলক্ষিত হৈছে। মহিলাসকলক ৰাজনৈতিক সামাজিকভাৱে আগবঢ়াই নিদিলে তেওঁলোকৰ সৰ্বাংগীন উন্নতি সম্ভৱ নহয়। ইয়াৰ বাবে চৰকাৰৰ লগতে সকলোৰে সহায় সহযোগিতা লাগিব। মহিলাৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে এই সংৰক্ষণ অতি প্ৰয়োজনীয় বুলিও মন্ত্ৰী নেওগে প্ৰকাশ কৰে। উল্লেখযোগ্য যে কাইলৈ বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাৰ অধ্যক্ষতাত গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কালি 2000

0: 27 বৰ্ষৰ লোকপিয়ল আৰু গৃহপিয়লৰ সৈতে জড়িত প্ৰধান লোকপিয়ল বিষয়াসকলৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলন অনুষ্ঠিত হয়। অসম লোকপিয়ল সঞ্চালকালয়ৰ সহযোগত অনুষ্ঠিত এই সন্মিলনত দেশৰ মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্ত, মুখ্য লোকপিয়ল বিষয়া, ৰাজ্যিক নডেল বিষয়া, সকলো জিলাৰ জিলা আয়ুক্তকে ধৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে 2027 বৰ্ষৰ লোকপিয়ল প্ৰথমবাৰৰ বাবে ডিজিটেল পদ্ধতিৰে পৰিচালনা কৰা হ'ব আৰু গৃহ তালিকা, গৃহপিয়ল আৰু জনসংখ্যা গণনা দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। লোকপিয়লৰ প্ৰথম পৰ্যায়ত গৃহ আৰু পৰিয়ালৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব। প্ৰথম পৰ্যায়ৰ জৰিয়তে সংগৃহীত তথ্যই সমগ্ৰ দেশৰ লগতে অসমৰ গ্ৰাম্যাঞ্চল, নগৰাঞ্চল, গৃহ নিৰ্মাণ, আন্তঃগাঁথনি আৰু মৌলিক সেৱা প্ৰদানৰ বাবে পৰিকল্পনা কৰাৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক যথেষ্ট সহায় কৰিব। গৃহ তালিকা আৰু গৃহপিয়লৰ জৰিয়তে সংগৃহীত নৱীকৃত আৰু প্ৰাথমিক তথ্যসমূহে সমগ্ৰ ৰাজ্যতে বানপ্ৰৱণ অঞ্চল, নগৰ সম্প্ৰসাৰণ, চাহ বাগিচা অঞ্চল, জনজাতীয় অঞ্চলৰ বাবে উন্নত পৰিকল্পনা আৰু বিভিন্ন সামাজিক খণ্ডৰ আঁচনি ৰূপায়ণত সহায় কৰিব। আনহাতে গৃহ আৰু পৰিয়ালৰ সুবিধাসমূহৰ সঠিক তথ্যই ৰাজ্যিক, গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ উভয়তে গৃহ নিৰ্মাণ, খোৱাপানী, শৌচালয়, বিদ্যুৎ আৰু ডিজিটেল সংযোগৰ সৈতে জড়িত কাম কাজসমূহ ভালদৰে ৰূপায়ণ কৰাত যথেষ্ট সহায়ক হ'ব। ৰাজ্য চৰকাৰে লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ বাবে ৰাষ্ট্ৰীয় সময়সূচী 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ নিৰ্ধাৰণ কৰি অধিসূচনা জাৰি কৰিছে। অসমত প্ৰথম পৰ্যায়ৰ বাবে স্বগণনা 2 আগষ্টৰ পৰা 16 আগষ্টলৈ চৰকাৰী পৰ্টেলৰ জৰিয়তে উপলব্ধ হ'ব। দেশৰ আন কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে অসমতো 2027 চনৰ ফেব্ৰুৱাৰী মাহত জনসংখ্যা গণনা কৰা হ'ব। বৈঠকত ক্ষেত্ৰ পৰিচালনা, প্ৰশিক্ষণ, ডিজিটেল আন্তঃগাঁথনি, পৰ্যবেক্ষণ আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচী চলোৱাৰ বাবে অসমৰ পৰা 2জন ৰাষ্ট্ৰীয় প্ৰশিক্ষক বাছনি কৰা হৈছে। ৰাজ্যত মুঠ 59জন অভিজ্ঞ প্ৰশিক্ষক নিয়োগ কৰা হৈছে। ৰাজ্যত লোকপিয়লৰ প্ৰথম পৰ্যায়ত সংৰক্ষিত কৰ্মীকে ধৰি মুঠ প্ৰায় 83,535 জন গণনাকাৰী আৰু পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। দেশৰ বাণিজ্য মহানগৰী মুম্বাইৰ দ্বিতীয়টো অসম ভৱন নিৰ্মাণৰ বাবে অসম চৰকাৰক কালি আনুষ্ঠানিকভাৱে 4.8 বিঘা ভূমি হস্তান্তৰ কৰা হয়। কেন্দ্ৰীয় জাহাজ আৰু বন্দৰ মন্ত্ৰালয়ৰ তৰফৰ পৰা মুম্বাইৰ মাজমজিয়াৰ কটন গ্ৰীণত ভূমিখিনিৰ স্বত্ব প্ৰদান কৰা হয়। অসম চৰকাৰৰ হৈ নগাঁও জিলাৰ আয়ুক্ত তথা অসম ভৱন মুম্বাইৰ অতিৰিক্ত যুটীয়া আৱাসিক আয়ুক্ত দেৱাশীষ শৰ্মাই এই স্বত্ব গ্ৰহণ কৰে। উল্লেখযোগ্য যে নবী মুম্বাইত থকা অসম ভৱনত আৱাসীৰ বৰ্ধিত হেঁচাৰ পৰিপ্ৰেক্ষিতত বাণিজ্যিক চহৰখনত আন এটা অসম ভৱনৰ আৱশ্যকতা আহি পৰিছিল। এই নতুন অসম ভৱনে অসমৰ পৰা চিকিৎসাৰ বাবে মুম্বাইলৈ যোৱা কৰ্কট ৰোগীসকলৰ লগতে অন্যান্য অতিথিসকলৰ বাবে আৱাসৰ সুবিধা প্ৰদান কৰাৰ লগতে মুম্বাইত অসমৰ সংস্কৃতি, পৰ্যটন আৰু বাণিজ্যৰ সম্ভাৱনা প্ৰচাৰৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিব। নতুন অসম ভৱন নিৰ্মাণ সন্দৰ্ভত দেৱাশীষ শৰ্মাই এইদৰে কয়।
1: মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাত মুম্বাইৰ একেবাৰে মাজমজিয়াত কটন গ্ৰীণত ইতিমধ্যে এই মাটিটুকুৰা ক্ৰয় কৰা হৈছিলে আৰু এই মাটিটুকুৰা চৰকাৰী ৰূপে অসম চৰকাৰে সমজি ল'লে। ইয়াত সুন্দৰ এটা অসম ভৱন নিৰ্মাণ কৰা হ'ব। এইটো অসম ভৱন দ্বিতীয় অসম ভৱন হ'ব মুম্বাইত অসম চৰকাৰৰ, আৰু ইয়াত কৰ্কট ৰোগীসকল থকাৰ ব্যৱস্থাৰ লগতে কৰ্কট ৰোগীসকলৰ বাবে টাটা হস্পিটেল মাত্ৰ 4 কিলোমিটাৰ দূৰ, আৰু অসমৰ বাকী যোনখিনি অতিথি আছে সেই সিদ্ধান্ত ল'ব কেনেধৰণে আগবঢ়াই লৈ যাব লাগে।
0: ৰাজ্যত যোৱা 18 মে'ৰ পৰা চলি থকা কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ জন ভাগিদাৰী সবচে দূৰ সবচে পেহলে অভিযানৰ বিভিন্ন কাৰ্যসূচীৰ কালি অন্ত পৰে। জিলা প্ৰশাসনসমূহৰ প্ৰত্যক্ষ তত্বাৱধানত চৰকাৰী আঁচনি আৰু জনসেৱামূলক কাৰ্যসূচী সাধাৰণ নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ উদ্দেশ্যে ৰূপায়ণ কৰা এই অভিযানত ৰাজ্যৰ গ্ৰামাঞ্চলসমূহৰ স্বাস্থ্যসেৱা, পশু স্বাস্থ্য সুৰক্ষা আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয়। এই অভিযানৰ অধীনত কামৰূপ জিলাত চলি থকা শুনানি কাৰ্যসূচী, স্বাস্থ্য শিবিৰ আৰু সজাগতা কাৰ্যকলাপৰ কালি সফলতাৰে সামৰণি পৰে। এই অভিযানত জিলাখনৰ 4টা উন্নয়ন খণ্ডত 34টা আদি সেৱা কেন্দ্ৰৰ জৰিয়তে 64খন গাঁও সামৰি লোৱা হয়। অভিযানত মহিলা, যুৱক যুৱতী, বয়োজ্যেষ্ঠ তথা দিব্যাংগকে ধৰি প্ৰায় 4,000 নাগৰিকে অংশগ্ৰহণ কৰে। বৰপেটাতো কালি সপ্তাহজোৰা জনভাগিদাৰী অভিযানৰ সামৰণি পৰে। এই কাৰ্যসূচী ৰূপায়ণৰ দায়িত্বত থকা জিলা উন্নয়ন আয়ুক্ত গীতালী দুৱাৰাই কালি এখন সংবাদমেলযোগে সদৰি কৰে যে সৰুক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনত চুবা গাঁৱত এইবাৰৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জিলাখনত এই অভিযানৰ সময়ছোৱাত 210টা অভিযোগ থিতাতে নিষ্পত্তি কৰা হয় আৰু 528খন অভিযোগৰ মীমাংসাৰ বাবে গ্ৰহণ কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে। নগাঁও জিলাত বিগত 18 মে'ৰ পৰা আৰম্ভ হোৱা সপ্তাহজোৰা জন ভাগিদাৰী অভিযান কালি সফলতাৰে সামৰণি পৰে। জিলাখনৰ 16টা উন্নয়ন খণ্ডৰ অন্তৰ্গত জনজাতি

বসতি প্ৰধান 34খন গাঁৱত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অভিযান চলা সময়ছোৱাত 37টা বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ উপৰি বিভিন্ন আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, আয়ুষ্মান ভাৰত স্বাস্থ্য কাৰ্ড, ভূমি হস্তান্তৰ নথি, কিষাণ ক্ৰেডিট কাৰ্ড আদি বিভিন্ন সুবিধা ঠাইতে প্ৰদান কৰা হয়। 304টা বিষয় ঠাইতে সমাধান হয় আৰু বাকী 63টা বিষয় সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হয়। যোৰহাটতো এই অভিযানৰ অংশ হিচাপে স্বাস্থ্য, পশুপালন আৰু মীন বিভাগৰ যুটীয়া উদ্যোগত গ্ৰহণ কৰা একাধিক কাৰ্যসূচীৰ জৰিয়তে

0: প্ৰেৰণ কৰা হয়। যোৰহাটতো এই অভিযানৰ অংশ হিচাপে স্বাস্থ্য, পশুপালন আৰু মীন বিভাগৰ যুটীয়া উদ্যোগত গ্ৰহণ কৰা একাধিক কাৰ্যসূচীৰ জৰিয়তে জনসাধাৰণক প্ৰয়োজনীয় সেৱা আগবঢ়োৱাৰ লগতে সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ গ্ৰহণ কৰা হয়। পশ্চিম এছিয়াত চলি থকা সংকটে খাৰুৱা তেল, এল পি জি আৰু প্ৰাকৃতিক গেছৰ আমদানিত প্ৰভাৱ পেলাইছে যদিও দেশত পেট্ৰলজাত সামগ্ৰীৰ নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টা অব্যাহত আছে বুলি কালি কেন্দ্ৰই অৱগত কৰে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই কালি এখন আন্তঃ মন্ত্ৰালয় সংবাদমেলত কয় যে পশ্চিম এছিয়াৰ সংকটৰ বাবে প্ৰায় 40% খাৰুৱা তেল, 90% এল পি জি আৰু 65% প্ৰাকৃতিক গেছৰ আমদানি প্ৰভাৱিত হৈছে। তেওঁ লগতে জনায় যে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ দেশৰ শোধনাগাৰসমূহত এল পি জিৰ উৎপাদন বৃদ্ধি কৰা হৈছে আৰু সম্প্ৰতি দৈনিক প্ৰায় 50,000 টনকৈ উৎপাদন হৈ আছে। যোৱা 4 দিনত 1,66,00,000 বুকিঙৰ বিপৰীতে প্ৰায় 1,72,00,000 চিলিণ্ডাৰ যোগান ধৰা হৈছে। যুটীয়া সচিবগৰাকীয়ে গ্ৰাহকক ইন্ধনৰ নাটনিৰ প্ৰতি আতংকিত হৈ প্ৰয়োজনতকৈ অধিক পৰিমাণে ইন্ধন ক্ৰয় নকৰিবলৈও আহ্বান জনায়।
1: देश के नागरिकों को ये कहना चाहूंगी कि एलपीजी हो, पेट्रोल हो या डीजल हो, सप्लाई सफिशिएंट है, परंतु पैनिक बाइंग से बचें और आवश्यकता के अनुसार ही ईंधन को क्रय करें। जहां तक संभव हो ऊर्जा बचाने का प्रयत्न करें, जहां पर भी ऑल्टरनेट सोर्सेज पर शिफ्ट होने का अवसर हो वहां पर पीएनजी या इंडक्शन या इलेक्ट्रिक कुकटॉप का प्रयोग करें। धन्यवाद।
0: অসম ভ্ৰমণলৈ অহা ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেই কালি গুৱাহাটীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ভূটান আৰু উত্তৰ পূব ভাৰত, বিশেষকৈ অসমৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা আৰু সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বিষয়ে লোকভৱনত হোৱা এখন বৈঠকত উত্তৰ পূব অঞ্চলৰ বৃহত্তৰ স্বাৰ্থত সহযোগিতা বৃদ্ধি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে বহুকেইটা বিষয় সামৰি লোৱা হয়। দুয়োপক্ষই ভাৰত আৰু ভূটানৰ মাজত গভীৰভাৱে শিপাই থকা সভ্যতা সম্পৰ্ক আৰু আঞ্চলিক সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত অসমৰ ক্ৰমবৰ্ধমান ভূমিকাক আলোকপাত কৰে। চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ভাৰত আৰু ভূটানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰতো অসমৰ ভূমিকা গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে উপ আঞ্চলিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ লগতে উত্তৰ পূবত বিনিয়োগ আৰু বহনক্ষম উন্নয়নৰ বাবে নতুন সুযোগ মুকলি কৰিব বুলি উল্লেখ কৰে। দুয়োগৰাকী নেতাৰ মাজত হোৱা আলোচনাত ভৌগোলিক সীমা অতিক্ৰম কৰি সংযোগ বৃদ্ধি, বাণিজ্য, পৰ্যটন, সাংস্কৃতিক আদান প্ৰদান আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। লগতে এই আলোচনাত জলবিদ্যুৎ, শিক্ষা, আন্তঃগাঁথনি আৰু সীমান্ত অঞ্চল উন্নয়নৰ দৰে খণ্ডত সহযোগিতাৰ বিষয়বোৰেও গুৰুত্ব লাভ কৰে। ঈদ উল আজহা উপলক্ষে অহা 28 মে'ৰ দিনটো ৰাজ্যত চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে ঈদ উল আজহা পালন সম্পৰ্কে চৰকাৰলৈ অহা আবেদনসমূহৰ পৰিপ্ৰেক্ষিতত পূৰ্বতে ঘোষিত কাইলৈৰ বন্ধৰ তাৰিখ সংশোধন কৰি এই নতুন অধিসূচনা জাৰি কৰা হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি যোৱাবাৰৰ বিজয়ী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটেন্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ধৰমশালাত সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে পোনপটীয়াভাৱে প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিব। ইপিনে আজিৰ খেলখনত পৰাস্ত হোৱা দলটোৱে দ্বিতীয়খন কোৱালিফায়াৰ খেলৰ জৰিয়তে ফাইনেলত প্ৰৱেশৰ আন এটা সুযোগ পাব। প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলখন কাইলৈ মোহালিৰ নিউ চণ্ডীগড়ত সন্ধিয়া 7:30 বজাত খেলোৱা হ'ব। খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। কাইলৈৰ খেলখনত জয়ী হোৱা দলটো দ্বিতীয়খন কোৱালিফায়াৰত আজিৰ খেলত পৰাস্ত হোৱা দলটোৰ মুখামুখি হ'ব। খেলখন অহা শুকুৰবাৰে নিউ চণ্ডীগড়ত অনুষ্ঠিত হ'ব। অৱশ্যে কাইলৈৰ পৰা খেলখনত পৰাস্ত হোৱা দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মৰমী কাশ্যপৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ঘূৰাওক।
2: বিবাহ, লিভ ইন ৰিলেশ্যনশ্বিপ, বহু বিবাহক লৈ অসম বিধানসভাত কালি বহু চৰ্চিত সমৰূপ নাগৰিক সংহিতা বিধেয়ক চমুকৈ ইউ চি চি উত্থাপন হোৱাৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বছৰি গড়ে 18% উচ্চ হাৰত 6,43,667 কোটিলৈ বৃদ্ধি অসমৰ জি এছ টি পি। এই শিৰোনামেৰে কেগৰ প্ৰতিবেদনৰ বাতৰি এটা নিয়মীয় বাৰ্তা কাকতখনে তথ্য সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ আধাৰত অসমৰ শৈক্ষিক খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যাপক ব্যৱহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰাৰ বাতৰি দৈনিক

0: কাকতৰ মাত্ৰ 10 দিনৰ ভিতৰত দেশত পেট্ৰল ডিজেলৰ মূল্য চতুৰ্থবাৰলৈ বৃদ্ধি পোৱাৰ বাতৰি দি আছাম ট্ৰিবিউন আৰু দৈনিক অগ্ৰদূত কাকতৰ লগতে আন আন কাকতসমূহেও গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। একেটা বাতৰিকে আমাৰ অসম কাকতখনে 4 বাৰকৈ মূল্য বৃদ্ধিৰ পাছতো তেল কোম্পানীৰ লোকচানৰ 44% পূৰণ এই শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। চলিত বৰ্ষৰ নীট UGৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু পৰীক্ষা অনুষ্ঠিত কৰা সংস্থা NTAক 3 দিনৰ ভিতৰত নিজৰ নিজৰ স্থিতি শপতনামাযোগে দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ বাতৰি এটা অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। মুম্বাইত দ্বিতীয়টো অসম ভৱন নিৰ্মাণৰ বাবে অসম চৰকাৰৰ কালি আনুষ্ঠানিকভাৱে 4.8 বিঘা ভূমি হস্তান্তৰ কৰা বাতৰি দ্য চেণ্টিনেল কাকতখনে প্ৰথম পৃষ্ঠাত আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ মৰমী। বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজিয়াৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিধানসভাত আজি মুখ্যমন্ত্ৰীৰ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026ৰ দাখিল, মহিলাৰ বাবে 1/3 আসনৰ ব্যৱস্থা কাৰ্যকৰীৰ বাবে লোৱা প্ৰস্তাৱৰ আলোচনা, 2027 বৰ্ষৰ লোকপিয়ল আৰু গৃহপিয়লৰ সৈতে জড়িত বিষয়াসকলৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলন, মুম্বাইত দ্বিতীয়টো অসম ভৱন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰক ভূমি হস্তান্তৰ, ৰাজ্যৰ বিভিন্ন জিলাত জন ভাগিদাৰী অভিযানৰ সফল সামৰণি আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটেন্ছৰ বিৰুদ্ধে অৱতীৰ্ণ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

লাপোৱা নাপৰ নালিতুম ৰদৰ চিঠি লামাৰ জানা লংপেন প্ৰতিদিনে পোৱালুন আৰ্জু ইকলং টাংল কিলোনাবাংফু জুবিন গাৰ্গ।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল কৰে। অসম বিধানসভা 2026ৰ নিৰ্বাচনত নিজ নিজ সমষ্টিত জয়লাভ কৰা শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কসকলক আজি গুৱাহাটীৰ পাঞ্জাবাৰীত থকা শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত হ'ব লগা এটা অনুষ্ঠানত দলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ'ব। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিশেষ ফাষ্ট ট্ৰেক আদালতে আজি 7 অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ সন্দৰ্ভত ৰায়দান কৰিব। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰ অভিযোগ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে আজি গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন ভিন ঠাইত অভিযান চলাই 7 বিষয়াক আটক কৰে। প্ৰতিকূল বতৰ আৰু সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল অহা 1 জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। অসম ভ্ৰমণলৈ অহা ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবেগেই আজি গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰ দৰ্শন কৰে। সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে অসম আৰক্ষীয়ে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শৱলী জাৰি কৰিছে। আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু গুজৰাট টাইটানছৰ মাজত আজি IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল। এতিয়াৰ মুখ্য বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বিয়লি 5:15 শুনিবলৈ পাব।

0: studio gore por por pai program ni tiker for plan tang lo lo se go ti bane pachata ansurik batori asami salam pe na litam arje glong da prang po
1: iya akashmani guwahati hondhar ansuli batori khai khai batori bitor ase বিধানসভাত মুখ্যমন্ত্ৰীৰ উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল সামাজিক মাধ্যমৰ শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শাৱলী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 8 অভিযুক্তৰ বিৰুদ্ধে বিচাৰৰ ধাৰা নিশ্চিত অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগত ৰাজ্যত 7 বিষয়া আটক আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু গুজৰাট টাইটেন্ছৰ মাজত আজি IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ আৰু মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী। এতিয়া শুনক বিতং বাতৰি। অসম বিধানসভাৰ আজি চতুৰ্থ দিনৰ কাৰ্যসূচীৰ আৰম্ভণিতেই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2026 সদনত উত্থাপন কৰে। ইয়াৰ পাছত ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত প্ৰথমে নৱনিৰ্বাচিত বিধায়ক, বিশেষকৈ যুৱ বিধায়কসকলক অভিনন্দন জনায়। তেওঁ বিধায়কসকলক জনসাধাৰণৰ আস্থা বজাই ৰাখি কাম কৰি যাবলৈ আহ্বান জনায়। ডঃ শৰ্মাই সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ মৰ্যাদাৰ কথা উল্লেখ কৰি কয় যে সংসদৰ প্ৰতিগৰাকী সদস্যই ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি শান্তিপূৰ্ণভাৱে তেওঁৰ ভাষণ শুনে। অসমীয় বিধানসভাৰ দৰে সাংবিধানিক অনুষ্ঠানৰ প্ৰতি একে সন্মান প্ৰদৰ্শনেৰে দেশবাসীৰ আগত সুস্থ নিদৰ্শন দাঙি ধৰিব পাৰে বুলি তেওঁ কয়।
2: আমাৰ গণতান্ত্ৰিক পৰম্পৰাত বিধানসভাই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু তাৰ বাবেই আমি বিধানসভাক গণতন্ত্ৰৰ মন্দিৰ হিচাপে আখ্যা দিওঁ। মই আশা কৰিম যে এই বিধানসভাৰ প্ৰতিটো কাৰ্যসূচীকে আমাৰ সদনৰ সদস্যসকলে, বিশেষকৈ নতুন সদস্যসকলে অত্যন্ত গম্ভীৰতাৰে সহকাৰে ল'ব, ৰাজ্যৰ সমস্যাসমূহৰ বিষয়ে আলাপ আলোচনা কৰিব আৰু ৰাজ্যৰ জনসাধাৰণৰ আস্থা এই সদনৰ প্ৰতি যাতে সদায় নিৰন্তৰভাৱে থাকিব পাৰে তাৰ বাবে আমি সকলোৱে প্ৰচেষ্টা কৰিব লাগিব।
1: মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি তেওঁৰ ভাষণত স্বাস্থ্যখণ্ডৰ অগ্ৰগতিৰ কথা উল্লেখ কৰি কয় যে স্বাধীনতাৰ পাছত ৰাজ্যত প্ৰসূতিৰ মৃত্যুৰ হাৰ দেশৰ ভিতৰতেই সৰ্বাধিক আছিল। বৰ্তমান এই সংখ্যা অভাৱনীয়ভাৱে হ্ৰাস পাইছে আৰু এই ক্ষেত্ৰত দেশৰ 10খন উন্নত ৰাজ্যৰ ভিতৰত অসম অন্যতম স্থানত আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ কেইবাটাও সশস্ত্ৰ সংগঠনৰ সৈতে আলোচনাৰ ফলস্বৰূপে বৰ্তমান 6000ৰো অধিক যুৱক মূলসুঁতিলৈ ঘূৰি আহি ৰাজ্যৰ বিকাশত অৰিহণা যোগাইছে। এটা সময়ত কেন্দ্ৰীয় চৰকাৰৰ অনুদানৰ ওপৰত নিৰ্ভৰশীল ৰাজ্যখন বিগত 5 বছৰৰ প্ৰচেষ্টাৰ অন্তত সম্প্ৰতি শিক্ষা, ক্ৰীড়া, সংস্কৃতি আদি সকলো দিশতে উন্নয়নৰ দিশত অগ্ৰসৰ হৈছে। অহা 5 বছৰত ৰাজ্যত দৰিদ্ৰ লোকৰ হাৰ বৰ্তমানৰ 17%ৰ পৰা 2-3% হ্ৰাস পাব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে কাইলৈ বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। অসম বিধানসভা 2026 নিৰ্বাচনত নিজ নিজ সমষ্টি জয়লাভ কৰা শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কসকলক আজি গুৱাহাটীৰ পাঞ্জাবাৰীত থকা শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত হ'বলগীয়া এটা অনুষ্ঠানত দলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱাৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ লগতে দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত আছে। 2014 আজিৰ দিনটোতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশ পৰিচালনাৰ দায়িত্ব লাভ কৰি বিগত 12 বছৰে দেশক গতিশীল নেতৃত্ব প্ৰদান কৰি আহিছে। NDA চৰকাৰৰ আমোলত অসমৰ এসময়ৰ অনগ্ৰসৰ জিলাৰূপে চিহ্নিত ধেমাজি জিলাই আজি যাতায়াত, স্বাস্থ্য, শিক্ষা আদি সকলো দিশতেই উন্নয়নৰ দিশে অগ্ৰসৰ হৈছে। এই সন্দৰ্ভত বয়োজ্যেষ্ঠ সাংবাদিক সাহিত্যিক উমেশ চেতিয়াই এইদৰে কয়।
3: আমাৰ ভাৰত চৰকাৰৰ নেতৃত্বত এতিয়া মহাকাশযানৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত ভাৰতত আজি যিবিলাক হাইৱে আছিলে, ৰাষ্ট্ৰীয় ঘাইপথ, সেইবিলাকৰ সুন্দৰ মানে পৰিৱেশ হৈছে আৰু যিবিলাক এতিয়া বিমানবন্দৰ আছিলে সেইবিলাকো তেওঁ ৰিভাইভ কৰিছে কিছুমান। আৰু লগতে আমাৰ নৰ্থ ইষ্টত এই 8খন ৰাজ্যক তেওঁ অষ্টলোকী হিচাপে অভিহিত কৰাটো আমাৰ কাৰণে এটা বৰ

0: ডাঙৰ গৌৰৱৰ কথা। ইয়াৰ উপৰিও আজি আমাৰ যিটো আমাৰ দেউৰী বিলত ধেমাজি যিটো আটক ধুনীয়াকৈ ষ্টেডিয়াম নিৰ্মাণ কৰিলে, এইটো অতি আমাৰ ধেমাজিবাসীৰ কাৰণে এটা ডাঙৰ সম্পদ। আৰু ইয়াৰ উপৰিও আমাৰ ধেমাজিত ইতিমধ্যে তেওঁ আমাৰ চৰকাৰে ভালেকেইটা আঁচনি লৈছে, আৰু সেই আঁচনিসমূহ কাৰ্যকৰী হ'লে ধেমাজিখন নিশ্চয় বহুতখিনি আগবাঢ়ি যাব। শিক্ষা স্বাস্থ্যৰ ক্ষেত্ৰতো ইয়াত এতিয়া বিশ্ববিদ্যালয় কৰিছে, লখিমপুৰ বিশ্ববিদ্যালয় কৰিছে, আৰু ঠিক তেনেকৈ আমাৰ ধেমাজিত এতিয়া যিখন মেডিকেল কলেজ হ'ব, এই গতিকে মেডিকেল কলেজৰ পৰা আৰম্ভ কৰি বিভিন্ন জিলাত তেখেতৰ যত্নত যিটো আমাৰ এতিয়া স্বাস্থ্য শিক্ষা আটাইবোৰ ক্ষেত্ৰতে আগবাঢ়ি গৈছে।
1: ৰাজ্যৰ সকলো প্ৰান্তৰ জনসাধাৰণে এন ডি এ চৰকাৰৰ শাসনকালত যথেষ্ট সুবিধা লাভ কৰা বুলি তেওঁ মন্তব্য কৰিছে। বাক্সা, লখিমপুৰ, নলবাৰী আদি ঠাইৰ জনসাধাৰণে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ অধীনত স্বাৱলম্বী হোৱাৰ বাবে আৰ্থিক সাহায্য লাভ কৰা বুলি প্ৰকাশ কৰাৰ লগতে বহুজনে ৰাজ্যখনৰ সামগ্ৰিক বিকাশৰ বাবে চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে অসম আৰক্ষীয়ে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শাৱলী জাৰি কৰিছে। ইয়াৰ জৰিয়তে বিদ্যালয়সমূহৰ শিক্ষক তথা অন্যান্য কৰ্মচাৰী এ আই মৰ্ফিং, গ্ৰুমিং, চাইবাৰ বুলিং আদি সন্দৰ্ভত অধিক সজাগ হ'বলৈ আহ্বান জনাই শিশুৰ নাম, শ্ৰেণী, অৱস্থিতি বা ফোন নম্বৰ জাতীয় ব্যক্তিগত তথা তথ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পৰা বিদ্যালয় কৰ্তৃপক্ষক বিৰত থাকিবলৈ অসম আৰক্ষীয়ে পৰামৰ্শ দিছে। তদুপৰি চাইবাৰ অপৰাধৰ পৰা ৰক্ষা কৰিবলৈ শিশুৰ সহজতে চিনাক্ত কৰিব পৰা ফটো বা ভিডিঅ' পোষ্ট কৰাৰ পৰিৱৰ্তে দলীয় ফটো, মুখমণ্ডল অনুজ্জ্বল কৰা ফটো পোষ্ট কৰিবলৈ দিহা আগবঢ়োৱা হৈছে। আনহাতে শিশুৱে অংশগ্ৰহণ কৰা অনুষ্ঠানৰ স্থান টেগ নকৰিবলৈকো বিদ্যালয়সমূহক বিশেষভাৱে সতৰ্ক কৰি দিয়া হৈছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা।
2: জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিশেষ ফাষ্ট ট্ৰেক আদালতে আজি আঠজন অভিযুক্তৰ বিৰুদ্ধে বিচাৰধাৰা আৰোপ কৰে। আদালতে পৰৱৰ্তী পৰ্যায়ত হত্যা, অপৰাধমূলক ষড়যন্ত্ৰ, মৃত্যুৰ মুখলৈ ঠেলি দিয়া আদি অপৰাধৰ বাবে থকা ভাৰতীয় ন্যায় সংহিতাৰ বিভিন্ন ধাৰাৰ অধীনত অভিযুক্তসকলৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। উল্লেখযোগ্য যে অভিযুক্তসকলৰ কোনো এগৰাকীও নিজৰ দোষ স্বীকাৰ নকৰাৰ বাবে আদালতে অহা 8 জুনত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা উল্লেখ কৰে। সেইদিনাৰ পৰাই সাক্ষীক আদালতত হাজিৰ কৰোৱাৰ নিৰ্দেশ দিয়া হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ তদন্তকাৰী গোটে 394 জন লোকক সাক্ষী হিচাপে দেখুৱাই ইতিমধ্যে আদালতত তালিকা দাখিল কৰিছে। উল্লেখযোগ্য যে ছিংগাপুৰত শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পাছত বিশেষ তদন্তকাৰী গোটে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছতে বিশেষ তদন্তকাৰী গোটে 7 জন অভিযুক্তক ভাৰতীয় ন্যায় সংহিতাৰ বহুকেইটা ধাৰাত অভিযুক্ত কৰি আদালতত অভিযোগনামা দাখিল কৰে। পৰৱৰ্তী পৰ্যায়ত ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দৈনিক শুনানিৰ প্ৰক্ৰিয়া আৰম্ভ হয়। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে আজি গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন ভিন ঠাইত অভিযান চলাই 8 জন বিষয়াক আটক কৰে। গুৱাহাটীৰ লগতে বেলচৰ, গৌৰীপুৰ আৰু ৰোহাকে ধৰি বিভিন্ন স্থানত চলোৱা এই অভিযানত আটক হোৱা বিষয়াকেইগৰাকী মীন উন্নয়ন নিগমৰ পূৰ্বৰ পৰিচালন সঞ্চালক অনুৰাধা অধিকাৰী শৰ্মা, পূৰ্বৰ কাৰ্যবাহী অভিযন্তা জ্যোতিষ শইকীয়া আৰু বীৰেণ সিং অধিকাৰী, পূৰ্বৰ সহকাৰী কাৰ্যবাহী অভিযন্তা জ্যোতিপ্ৰসাদ শইকীয়া, পূৰ্বৰ সহকাৰী অভিযন্তা চাবুৰুদ্দিন আহমেদ, পূৰ্বৰ প্ৰকল্প প্ৰবন্ধক ভগীৰথ দাস আৰু প্ৰতিষ্ঠানটোৰ পূৰ্বৰ সহকাৰী কাৰিকৰী বিষয়া ৰবীন্দ্ৰ নাৰায়ণ ডেকা বুলি সঞ্চালকালয়ে প্ৰকাশ কৰিছে। তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ উদ্ধৃতিৰে আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে এই সন্দৰ্ভত ইতিমধ্যে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসম ভ্ৰমণলৈ অহা ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেই আজি গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰ দৰ্শন কৰে। কালিয়ে গুৱাহাটীত উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ভূটান আৰু উত্তৰ পূব ভাৰত বিশেষকৈ অসমৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা আৰু সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বিষয়ে লোকভৱনত হোৱা এখন বৈঠকত অসম আৰু ভূটানৰ উমৈহতীয়া স্বাৰ্থৰ দুয়োপক্ষৰ মাজত সহযোগিতা বৃদ্ধি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে বহুকেইটা বিষয় সামৰি লোৱা হয়। চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ভাৰত আৰু ভূটানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰতো অসমৰ ভূমিকা গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে উপ আঞ্চলিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ লগতে উত্তৰ পূবত বিনিয়োগ আৰু বহনক্ষম উন্নয়নৰ বাবে নতুন সুযোগ মুকলি কৰিব বুলিও তেওঁ উল্লেখ কৰিছে।

0: অসম কলেজ অধ্যক্ষ পৰিষদে চলিত বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্যাপক হাৰত মাচুল বৃদ্ধিৰ বিৰোধিতা কৰিছে, যি সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয়ত বিনামূলীয়াকৈ স্নাতক চতুৰ্থ বৰ্ষ আৰম্ভ কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে। সেই একেটা শিক্ষাবৰ্ষতে গুৱাহাটী বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহত স্নাতক চতুৰ্থ বৰ্ষ আৰম্ভ কৰিবলৈ প্ৰতিটো শাখাৰ বাবে 10,500 টকাকৈ আৰু প্ৰতিটো বিষয়ৰ বাবে 10,500 টকাকৈ মাচুল জমা দিবলৈ জাননী জাৰি কৰাৰ কাৰ্যৰ বিৰুদ্ধে অসম কলেজ অধ্যক্ষ পৰিষদে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে। পৰিষদে প্ৰকাশ কৰা এখন প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই মাচুল বৃদ্ধিৰ ব্যৱস্থাটো কোনো নীতি নিয়মৰ মাজেদি হোৱা নাই আৰু এই পদক্ষেপে মহাবিদ্যালয়সমূহক বিপাঙত পেলাইছে। প্ৰতিকূল বতৰ আৰু সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল অহা 1 জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। নামেৰি ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক তথা পশ্চিম অসম বন্যপ্ৰাণী সংমণ্ডলৰ বন বিষয়াই কালি এই সন্দৰ্ভত আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰে। উল্লেখযোগ্য যে পবিতৰা অভয়াৰণ্যৰ চলিত পৰ্যটন বৰ্ষৰ জীপ ছাফাৰী পৰ্যটকৰ বাবে আজিৰে পৰা বন্ধ কৰা হৈছে। মানস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলতো পৰ্যটকৰ বাবে ৰাফটিং আৰু হাতী ছাফাৰী অহা 1 জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ কৰা হ'ব। ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত আজি লখিমপুৰ জিলা কৃষি বিভাগৰ চুকুলিভুৰীয়াৰ ভূমি পৰীক্ষণ কেন্দ্ৰত ভূমি স্বাস্থ্য প্ৰমাণ পত্ৰৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। আজি জিলাখনৰ 85 গৰাকী কৃষকক আনুষ্ঠানিকভাৱে এই পত্ৰ প্ৰদান কৰা হয়। জিলা কৃষি বিষয়া ভৱজিৎ দলে সভাপতিত আয়োজিত সভাত কৃষি বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত, লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰববী তথা মুখ্য বিজ্ঞানী, মহকুমা কৃষি বিষয়া আদিকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশ লয়। এতিয়া পৰৱৰ্তী বাতৰি শুনক নিৰুপমা বৰঠাকুৰৰ পৰা।
1: ধন্যবাদ ভাস্বতী। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি নলবাৰী জিলাৰ জাগাৰা গাঁৱক কৃষি আদৰ্শ গাঁও প্ৰকল্প হিচাপে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। স্বেচ্ছাসেৱী সংগঠন ভাৰত বিকাশ পৰিষদৰ অসম প্ৰান্তৰ লগতে হায়দৰাবাদৰ ভাৰতীয় ধান গৱেষণা প্ৰতিষ্ঠান, ৰাঁচীৰ ভাৰতীয় কৃষি জৈৱ প্ৰযুক্তি প্ৰতিষ্ঠান, অসম কৃষি বিশ্ববিদ্যালয়, অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ে যুটীয়াভাৱে জিলাখনৰ 54 নম্বৰ জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ অধীনৰ এই গাঁওখন কৃষি আদৰ্শ গাঁও হিচাপে বাছনি কৰিছে। ৰাজ্যপাল শ্ৰী আচাৰ্যই এই প্ৰকল্প উদ্বোধন কৰি দিয়া ভাষণত জাগাৰাবাসীয়ে কেৱল কৃষি ক্ষেত্ৰতেই নহয় একতাৰ মাজেৰে সকলো দিশতে আদৰ্শ গাঁৱৰ পৰিচয় দাঙি ধৰিব বুলি আশা প্ৰকাশ কৰে। উদ্বোধনী সভাত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীপজ্যোতি ৰাজখোৱা, প্ৰাক্তন উপাচাৰ্য কমল মল্ল বুজৰবৰুৱা, অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নিৰঞ্জন কলিতা আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে এই প্ৰকল্পটোৱে অঞ্চলটোৰ 200 গৰাকী কৃষকক সামৰি লৈছে। আজি ৰাজ্যপালগৰাকীয়ে 5 গৰাকী কৃষকক কৃষি সামগ্ৰী বিতৰণ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি যোৱাবাৰৰ বিজয়ী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটান্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ধৰমশালাত সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে পোনপটীয়াভাৱে প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিব। ইপিনে আজিৰ খেলখনত পৰাস্ত হোৱা দলটোৱে দ্বিতীয়খন কোৱালিফায়াৰ খেলৰ জৰিয়তে ফাইনেলত প্ৰৱেশৰ আন এটা সুযোগ লাভ কৰিব। প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলখন কাইলৈ মোহালীৰ নিউ চণ্ডীগড়ত সন্ধিয়া 7:30 বজাত খেলোৱা হ'ব। খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। কাইলৈৰ খেলখনত জয়ী হোৱা দলটো দ্বিতীয়খন কোৱালিফায়াৰত আজিৰ খেলত পৰাস্ত হোৱা দলটোৰ মুখামুখি হ'ব। খেলখন অহা শুকুৰবাৰে নিউ চণ্ডীগড়ত অনুষ্ঠিত হ'ব। অৱশ্যে কাইলৈৰ খেলখনত পৰাস্ত হোৱা দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব লাগিব। উল্লেখযোগ্য যে 14খন খেলৰ পৰা 18 পইণ্ট অৰ্জনেৰে পইণ্ট তালিকাত শীৰ্ষ স্থান লাভ কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমটো দল হিচাপে এইবেলি প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰিছিল। গ্ৰুপ পৰ্যায়ত গুজৰাট টাইটান্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদেও 18 পইণ্টকৈ অৰ্জন কৰিছিল যদিও উন্নত নেট ৰান ৰেটৰ ভিত্তিত বেংগালুৰুৱে তালিকাত প্ৰথম স্থান অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হয়। ইপিনে 16 পইণ্টেৰে ৰাজস্থানে চতুৰ্থ তথা প্লে অফৰ অন্তিমটো স্থান দখল কৰে। বজালী ক্ৰীড়া সন্থাৰ উদ্যোগত অহা পহিলা জুনত পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আন্তঃক্লাব তথা আন্তঃস্কুল এথলেটিক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে সন্থাই বজালী জিলাৰ বিদ্যালয় আৰু ক্লাবসমূহক অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে। প্ৰতিযোগিতাখনত 14, 16, 18 আৰু 20 বছৰ অনুৰ্ধ ল'ৰা ছোৱালীৰ বাবে দৌৰ, দীঘল জাপ, শ্বটপুট, ডিছকাছ থ্ৰ, জেভলিন থ্ৰ আদি বিভিন্ন ক্ৰীড়া শাখা অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰতিযোগিতাৰ নিয়ম অনুসৰি এটা দলৰ পৰা প্ৰতিটো খেলত সৰ্বাধিক 3জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিব পাৰিব। আগ্ৰহী খেলুৱৈসকলক কাইলৈৰ ভিতৰত পঞ্জীয়ন কৰাবলৈ আয়োজকসকলে আহ্বান জনাইছে। বিধানসভাত মুখ্যমন্ত্ৰীৰ উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল। সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শাৱলী।

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ আঠজন অভিযুক্তৰ বিৰুদ্ধে বিচাৰৰ ধাৰা নিশ্চিত। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগত ৰাজ্যত সাতজন বিষয়া আটক। আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু গুজৰাট টাইটেন্ছৰ মাজত আজি আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: বিধানসভাত আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকাৰ এক প্ৰতিবেদন।
1: দেশৰ অন্যান্য ৰাজ্যৰ লগতে ষোড়শ অসম বিধানসভাতো ধনী ভোটত নাৰী সবলীকৰণৰ উদ্দেশ্যে চৰকাৰীভাৱে সদনত উত্থাপন কৰা সংকল্প প্ৰস্তাৱ গৃহীত হ'ল। ইয়াকে লৈ চলা বিতৰ্কত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। এই হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ বিধায়ক বিধায়িকাসকলে প্ৰতিবাদ কৰি সদন ত্যাগ কৰে। শেহতীয়াকৈ সংসদত 2026 চনৰ 131 সংখ্যক সংবিধান সংশোধনী বিধেয়কখন নাকচ হোৱাৰ পাছত

2023 চনৰ মহিলা সংৰক্ষণ আইনখন বলবৎ কৰাৰ বাবে মধ্যপ্ৰদেশকে ধৰি দেশৰ আন আন NDA শাসিত ৰাজ্যসমূহে সংশ্লিষ্ট ৰাজ্যৰ বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে। সেই মৰ্মে মহিলা আৰু শিশু কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগেও অনুৰূপ উদ্দেশ্যৰে 16 অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ তৃতীয় দিনা চৰকাৰীভাৱে এই সম্পৰ্কীয় সংকল্প প্ৰস্তাৱ উত্থাপন কৰে। ইয়াৰ ভিত্তিতে অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনৰ মজিয়াত এই সংকল্প প্ৰস্তাৱৰ ওপৰত দীৰ্ঘ সময় ধৰি আলোচনা চলে। শাসক বিৰোধী উভয় শিবিৰৰ 9 পুৰণি 29 গৰাকী বিধায়ক বিধায়িকাই এই বিতৰ্কত অংশগ্ৰহণ

ভিত্তিতে অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনৰ মজিয়াত এই সংকল্প প্ৰস্তাৱৰ ওপৰত দীৰ্ঘ সময় ধৰি আলোচনা চলে। শাসক বিৰোধী উভয় শিবিৰৰ ন পুৰণি 29গৰাকী বিধায়ক বিধায়িকাই এই বিতৰ্কত অংশগ্ৰহণ কৰে। এই বিতৰ্কৰ মাজতে সংকল্প প্ৰস্তাৱটোৰ সমৰ্থনত সদনত বক্তব্য আগবঢ়াই জোনাই সমষ্টিৰ বিজেপিৰ বিধায়ক ভুৱন পেগুৱে বিৰোধী শিবিৰক সংবিধান বিৰোধী বুলি অভিহিত কৰে। এই সন্দৰ্ভত বিধায়কগৰাকীয়ে কয় যে 2023 চনৰ মহিলা সংৰক্ষণ আইনখন ইতিমধ্যে দেশৰ সংবিধানৰ অংশ হৈছে। দেশত আইনখন বলবৎ কৰিবলৈ হলে লোকসভা আৰু দেশৰ প্ৰতিখন ৰাজ্যৰ বিধানসভা সমষ্টিৰ পুনৰ গঠন কৰাটো এই আইনৰ সন্নিৱিষ্ট ধাৰা অনুসৰিয়ে বাধ্যতামূলক। গতিকে এই আইনখন বলবতৰ ক্ষেত্ৰত বিৰোধিতা কৰাসকল হৈছে সংবিধান বিৰোধী। এই মুহূৰ্তত কংগ্ৰেছৰ লগত খিলঞ্জীয়া অসমীয়া আৰু কোনো এটা জনজাতি নাই বুলি ভুৱন পেগুৱে উল্লেখ কৰে। লগে লগে সদনত উত্তেজনাৰ সৃষ্টি হয়। ইয়াৰ মাজতে সদনৰ কাৰ্যবিৱৰণীৰ পৰা কংগ্ৰেছৰ বিৰুদ্ধে বিধায়ক ভুৱন পেগুৱে ব্যৱহাৰ কৰা বাক্যাংশ বাদ দিয়াৰ বাবে কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন ছিকদাৰে আহ্বান জনাই বিধানসভাৰ অধ্যক্ষৰ হস্তক্ষেপ দাবী কৰে। কিন্তু বিধানসভাৰ অধ্যক্ষই এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সদনত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ পাছতেই বিধানসভাৰ অধ্যক্ষই কোন দলৰ কি দুৰৱস্থা হয় সেয়া চোৱাৰ প্ৰয়োজন নাই বুলি সদনত উল্লেখ কৰে। বিধানসভাৰ অধ্যক্ষৰ এই বক্তব্যৰ পাছতেই বিধায়ক অখিল গগৈয়ে নিজৰ আসনৰ পৰা অধ্যক্ষৰ আসনৰ ফালে উঠি যায় আৰু অধ্যক্ষক নিজৰ বাক্যাংশ বাদ দিয়াৰ বাবে দাবী জনায়। বিৰোধীৰ প্ৰতিবাদৰ বাবে সদনত বক্তব্য আগবঢ়াবলৈ থিয় হৈও থমকি ৰোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে বিধানসভাৰ অধ্যক্ষৰ ওচৰত অভিযোগ দাখিল কৰে। শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে অধ্যক্ষলৈ আঙুলি টোওৱা বুলি অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে বিধায়ক ভুৱন পেগুৱে যদি বিৰোধীক উদ্দেশ্যি আঙুলি টোৱাইছে তেন্তে সেয়া বেয়া কথা, কিন্তু বিধায়ক অখিল গগৈয়ে সদনৰ মজিয়াত অধ্যক্ষক আঙুলি টোৱাই ধমক দিয়াৰ চেষ্টা চলাইছে। সদনৰ মজিয়াত আঙুলি টোৱাই অধ্যক্ষক ধমক দিয়াৰ অপচেষ্টা চলোৱাটো সংসদীয় পৰম্পৰাৰ পৰিপন্থীয়ে নহয়, ই অক্ষমণীয় অপৰাধো। ইয়াৰ বাবে সদনৰ মজিয়াত বিধায়ক অখিল গগৈৰ আচৰণৰ ভিডিঅ' নিৰীক্ষণৰ বাবে মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ অধ্যক্ষক আহ্বান জনায়। লগতে এনে আচৰণৰ বাবে বিধায়ক অখিল গগৈয়ে সদনৰ পৰৱৰ্তী কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিব পাৰিব নে নোৱাৰে সেয়াও নিৰীক্ষণ কৰিবলৈ বিধানসভাৰ অধ্যক্ষক সদনৰ মজিয়াৰ পৰাই আহ্বান জনায়। ইয়াৰ মাজতে বিৰোধী কংগ্ৰেছৰ লগতে ৰাইজৰ দলৰ বিধায়ক বিধায়িকাসকলে সদন ত্যাগ কৰে। ইয়াৰ পাছতে সমষ্টি পুনৰ গঠনৰ প্ৰয়োজন সন্দৰ্ভত সদনত কাৰণ ব্যাখ্যা কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে বৰ্তমান ৰাভা জনগোষ্ঠীৰ এটা সমষ্টি আছে, বড়ো জনগোষ্ঠীৰ বাবেও বিধানসভা আৰু লোকসভা সমষ্টি আছে, কিন্তু খিলঞ্জীয়া জাতি হোৱা সত্বেও এই পৰ্যন্ত সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, তিৱা আদিৰ দৰে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ প্ৰতিনিধি জয়ী কৰাই আনিব পৰাকৈ ৰাজ্যত এটাও বিধানসভা সমষ্টি নাই। যোৱা এপ্ৰিলত সংসদত সংবিধান সংশোধনী বিধেয়কখন গৃহীত হোৱা হলে নিশ্চিতভাৱে অসমৰ এই ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ লগতে মহিলাৰ বাবেও বিধানসভা সমষ্টি সংৰক্ষণ কৰিব পৰা গ'লহেঁতেন। লগতে দলগাঁও, মানকাছৰ, আলগাপুৰ, কাটলিচেৰা আদি বিধানসভা সমষ্টিসমূহ বিভক্ত কৰিব পৰা গ'লহেঁতেন, কিন্তু কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলৰ বাবে এয়া সম্ভৱ হৈ নুঠিল। একেদৰে মহিলাৰ বাবে লোকসভা আৰু বিধানসভাত আসন সংৰক্ষণো সম্ভৱ হৈ নুঠিল। অসমৰ ৰাইজে এই কথা ভালদৰে বুজি পাইছে বাবেই বিধানসভাৰ শেহতীয়া নিৰ্বাচনত বিৰোধীক উচিত প্ৰত্যুত্তৰ দিয়ে বুলিও মুখ্যমন্ত্ৰীয়ে সদনত উল্লেখ কৰে। অৱশ্যে ইয়াৰ আগেয়ে সদনত বক্তব্য আগবঢ়াই কংগ্ৰেছ মহিলা বিৰোধী নহয় বুলি সদনৰ দৃষ্টিগোচৰ কৰে কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন ছিকদাৰে। এই সন্দৰ্ভত তেওঁ কয় যে জন্মলগ্নৰে পৰা কংগ্ৰেছে নাৰী সবলীকৰণৰ হকে কাম কৰি আহিছে। নাৰী সবলীকৰণৰ স্বাৰ্থত 1928 চনতে কংগ্ৰেছ কাৰ্যকৰী কমিটীয়ে প্ৰস্তাৱ গ্ৰহণ কৰিছিল। নাৰী সবলীকৰণৰ ক্ষেত্ৰত কংগ্ৰেছে কেতিয়াও বিৰোধিতা নকৰে। কংগ্ৰেছৰ কাৰ্যকালতে দেশে মহিলা ৰাষ্ট্ৰপতি লাভ কৰিছে। কংগ্ৰেছৰ কাৰ্যকালতেই মহিলাই সাংসদ, মুখ্যমন্ত্ৰী, ৰাজ্যপাল আদিৰ দৰে গুৰুত্বপূৰ্ণ সাংবিধানিক পদ অলংকৃত কৰিছে। মহিলাৰ বাবে লোকসভা আৰু বিধানসভাত 33% আসন সংৰক্ষণৰ বাবে কংগ্ৰেছ পক্ষপাতী। ইয়াৰ বাবে সমষ্টি পুনৰ গঠন নকৰাকৈয়ে দেশত আজিৰ পৰাই কাৰ্যকৰী হোৱাকৈ মহিলাৰ আসন সংৰক্ষণ আইন বলবৎ কৰিবলৈও তেওঁ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়। ৰাজনৈতিক লাভালাভৰ বাবে নাৰীসকলক ঢাল হিচাপে ব্যৱহাৰ কৰি সমষ্টি পুনৰ গঠন কৰিব বিচৰা বুলিও বিধায়কগৰাকীয়ে সদনৰ দৃষ্টিগোচৰ কৰে। মহিলাৰ বাবে লোকসভা আৰু বিধানসভাত আসন সংৰক্ষণৰ পূৰ্বে মহিলাসকলক শৈক্ষিকভাৱে উপযুক্ত কৰি গঢ়ি তুলিব লাগিব বুলি সদনৰ দৃষ্টিগোচৰ কৰে মন্দিয়া সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদে। তেওঁ কয় যে বৰপেটা জিলাৰ গৰিষ্ঠ সংখ্যক শিক্ষাখণ্ড শৈক্ষিকভাৱে বৰ্তমানো পিছপৰি আছে। এই শিক্ষাখণ্ডসমূহত
নারী শিক্ষা প্রসার হোৱা নাই। নারী শিক্ষা সার্বজনীন হলেহে লোকসভা আর বিধানসভাত মহিলার বাবে 33% আসন সংরক্ষণের উদ্দেশ্য সফল হব। লগতে স্বাস্থ্যখণ্ডর উত্তরণের বাবেও প্রয়োজনীয় পদক্ষেপ লবলৈ তেওঁ আহ্বান জানায়। লোকসভা আর বিধানসভাত মহিলার বাবে 50% আসন সংরক্ষণ হওয়া উচিত বলে উল্লেখ করে শিবসাগর সমষ্টির রাইজর দলের বিধায়ক অখিল গগৈয়ে। অবশ্যে ইয়ার বাবে সমষ্টি পুনর্গঠন প্রক্রিয়া সম্পন্ন হওয়ালে অপেক্ষা।

0: কৰি আজিৰে পৰা মহিলা সংৰক্ষণ আইন বলবৎ কৰাৰ বাবে বিধায়কগৰাকীয়ে দাবী জনায়। চৰকাৰীভাৱে উত্থাপন কৰা সংকল্প প্ৰস্তাৱৰ বিতৰ্কত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাসহ শাসক বিৰোধী উভয় শিবিৰৰ 29গৰাকী ন পুৰণি বিধায়ক বিধায়িকাই অংশগ্ৰহণ কৰে। বিতৰ্কত অংশগ্ৰহণ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰি নাৰী সবলীকৰণৰ স্বাৰ্থত সংকল্প প্ৰস্তাৱটো সদনত গৃহীত কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণৰ বাবে বিধানসভাৰ অধ্যক্ষক আহান জনাই মন্ত্ৰী অজন্তা নেওগে। পাছত ধনীভূতত সংকল্প প্ৰস্তাৱটো সদনে গৃহীত কৰে। ইয়াৰ আগেয়ে ৰূপহীয়াটৰ কংগ্ৰেছ বিধায়ক নুৰুল হুদাই উত্থাপন কৰা সংকল্প প্ৰস্তাৱটো সদনে ধনীভূতত নাকচ কৰে। ইপিনে ষোড়শ অসম বিধানসভাৰ প্ৰথম অধিৱেশনত ৰাজ্যপালৰ ভাষণৰ ওপৰত চলা বিতৰ্ক সন্দৰ্ভতো সদনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ দিয়ে। প্ৰায় 4 ঘণ্টা 30 মিনিট ধৰি সদনত চলা এই বিতৰ্কতো শাসক বিৰোধী উভয় শিবিৰৰ ন পুৰণি বিধায়কসকলে অংশগ্ৰহণ কৰে। দুদিন ধৰি চলা বিতৰ্কৰ অন্তত সদনৰ মজিয়াত উত্তৰ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে পূৰ্বতে ৰাজ্যিক কৰ্মচাৰীৰ দৰমহাৰ বাবেও কেন্দ্ৰীয় চৰকাৰৰ ওপৰত অসম নিৰ্ভৰশীল আছিল। এতিয়া অসম ৰাষ্ট্ৰৰ বোজা নহয়, অসমে এতিয়া অনিৰুদ্ধ গতিৰে নতুন দিশলৈ আগবাঢ়িছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ইতিমধ্যে উন্নয়নৰ ধাৰা অব্যাহত আছে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে দ্ৰুত উন্নয়ন আৰু প্ৰগতিৰ বাবে শান্তিৰ প্ৰয়োজন। বোমা বাৰুদৰ ধুইয়াই এসময়ত চানি ধৰা অসমৰ আকাশত এতিয়া শান্তিৰ কপৌ উৰিছে। শান্তি চুক্তিৰ জৰিয়তে ইতিমধ্যে হিংসাৰ পথ পৰিহাৰ কৰি 6000ৰো অধিক অসমীয়া যুৱক মূলসুঁতিলৈ উভতি আহিছে, যাৰ বাবে এতিয়া ৰাজ্যৰ গৰিষ্ঠ সংখ্যক জিলাৰ পৰাই সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰা হৈছে। ৰাজ্যৰ বিৰোধী শিবিৰক কটাক্ষ কৰি তেওঁ পুনৰ কয় যে এন ডি এৰ বিজয়ত ৰাজ্যৰ প্ৰতিটো জাতি জনগোষ্ঠীৰে সমৰ্থন আছে। এইবাৰ এন ডি এৰ পক্ষত জনজাতিসকলৰ 100% সমৰ্থন আছে, অনুসূচিত জাতিৰো 99% সমৰ্থন আছে বুলি তেওঁ উল্লেখ কৰে। পৰ্বতঝৰা, মানকাছৰ আদিৰ দৰে সমষ্টিটো 1 লাখৰ অধিক ভোট এন ডি এ লাভ কৰিছে। হাৰ্টথ্ৰব জুবিন গাৰ্গক লৈ কৰা ৰাজনীতিৰ প্ৰত্যুত্তৰ অসমৰ ভোটাৰাইজে দিয়া বুলিও তেওঁ উল্লেখ কৰে। লগতে অহা 5 বছৰত 2 লাখ পদত নিযুক্তি, কৃষিখণ্ডৰ আধুনিকীকৰণ, দ্ৰুত উদ্যোগীকৰণ, কৃত্ৰিম বুদ্ধিমত্তাৰ সফল প্ৰয়োগ, ৰাজ্যৰ 40 লাখ আত্মসহায়ক গোটক উৎপাদনশীল হিচাপে গঢ়ি তোলাকে ধৰি সকলো ক্ষেত্ৰৰ বাবে প্ৰয়োজনীয় পৰিকল্পনা ইতিমধ্যে যুগুত কৰা বুলিও মুখ্যমন্ত্ৰীয়ে সদনৰ দৃষ্টি গোচৰ কৰে। সমান্তৰালভাৱে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিকাশ সাধন হোৱা বুলি তেওঁ উল্লেখ কৰে। এই সন্দৰ্ভত তেওঁ কয় যে ৰাজ্যত বৰ্তমানে 14খন চিকিৎসা মহাবিদ্যালয় হাস্পাতাল আছে, 11খন চিকিৎসা মহাবিদ্যালয় হাস্পাতাল নিৰ্মীয়মান অৱস্থাত আছে। গোৱালপাৰা, বজালী, হোজাই, হাইলাকান্দি জিলাতো চিকিৎসা মহাবিদ্যালয় হাস্পাতাল নিৰ্মাণৰ বাবে পৰিকল্পনা গ্ৰহণ কৰা হৈছে। লগতে ৰাজ্যৰ প্ৰতিখন জিলাত এখনকৈ অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু BSc নাৰ্ছিং মহাবিদ্যালয় থাকিব। ইয়াৰ আগেয়ে মুখ্যমন্ত্ৰীয়ে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় অধ্যাদেশ 2026 আৰু উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় বিধেয়ক 2026 সদনত উত্থাপন কৰে। পাছত বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বুধবাৰে পুৱা 9:30 বজালৈ সদন স্থগিত কৰা বুলি ঘোষণা কৰে। অসম বিধানসভাৰ আজিৰ দিনটোৰ কাৰ্যবিৱৰণী মূলতঃ ইমানেই।
1: বিধানসভাত আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকাৰ এক প্ৰতিবেদন শুনিলে।